0: তাই এবং
1: হ্যাপি বার্থডে টু ইউ।
0: দেখো হ্যাঁ, মজা ফেভারিট কালার
1: নেহমি শপিং।
0: আই নো আই, পণ খরচ করণ্যাচ হেচ ওয়ে রাইট,
2: সেভিংচ হি হেচ ওয়ে আহে।
3: আই নো বাবা, সেভ করা, योग्य ठिकाणी गुंतवणूक करा, रकमेवर व्याज मिळेल, जे पुन्हा गुंतवल्यावर व्याज मिळत राहील।
4: आय नो ना।
3: आरबीआय सांगते
1: करा योग्य सुरुवात, बना फायनान्शियली स्मार्ट।
5: किडनी स्टोन